0: আর কিছুক্ষণ পরেই আরও একটি ম্যাচ শুরু হবে। ডিউরান কাপে মোহামেডান স্পোর্টিং মুখোমুখি হচ্ছে আর্মি রেডের, এবং মোহামেডান স্পোর্টিং কে জিততে হবে এই ম্যাচে পরবর্তী পর্যায়ে যাওয়ার জন্য, এবং যথেষ্ট আত্মবিশ্বাসী দেখালো মেরাজউদ্দিন ওয়াদুদকে, যিনি এই দলের প্রশিক্ষক। শুনে নেব তিনি ম্যাচের আগে গতকাল কি বলেছেন।
1: कल का मैच बहुत इम्पोर्टेंट है जितना, तो इसके लिए एक्स्ट्रा प्रिपरेशन क्या है?
2: प्रिपरेशन कुछ नहीं है, एवरी मैच इज इम्पोर्टेंट। डूरेंट का कल का मैच हमारा इम्पोर्टेंट इसलिए है क्योंकि अगर हम कल जीत जाते हैं तो वी विल गो टू नेक्स्ट स्टेज एंड द प्लेयर्स दे ऑलरेडी